ৱেল মাই ডিয়াৰ ফ্ৰেণ্ডছ, পইলা গীত শুনি কিনে এনজয় কৰি থাকিব বুলি মই পুৰা উমিদ কৰি আছে। ইয়াতে আমি খেলা গালোচনা দুৰ্গেশ নাগানপুৰী, ৰাধেশ্যাম নাগানপুৰী, বন্দনা ভাৱনা বিন্টু গুলু কুসুমবাই বাবু দিব্যাঞ্জ আৰু সুৰজ কুমাৰ দাসে, প্ৰেমলাল ভৰ্মা, নিকেশ থামেন্দ্ৰা, মমদাপাই ভৰ্মা, সুৰজ ভৰ্মা, ঋষভ খানাক আৰু ভাৱনা ভৰ্মা তাইকান চবেই গুড মৰ্ণিং উইচ আনি দি আছে। আৰু ইয়াতে এফ এম ট্ৰাগমান ফেমিলি লাম্বুদাৰ ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ ড্ৰাম জাছৱাদী পৰা আমি গানা শুনি কিনা এনজয় কৰি আছোঁ বুলি লিখি দি আছে। থেংক ইউ চ' মাছ মাই ডিয়াৰ ফ্ৰেণ্ডছ। এতিয়া আপুনি খান কোন কোন টিউন ইন কৰি কিনা আমি খান গাই গানা শুনি কিনা এনজয় কৰি আছোঁ বুলি লিখি দি আছে, আপুনি খান চবকে বেছি খুচি বা জানাই দি আছে। আৰু ইয়াতে আমি কানি উই উইল মুভ অন উইথ আৱাৰ নেক্সট ইয়াতে সংস। আৰু ইয়াতে আমি কানি একটা ৰোমেণ্টিক সং আমি কান শুনি হ'ব, একটা মানে ইউ ন' একটা পুৰণা ৰোমেণ্টিক সং থাকি আছে, হ'লে বি এইটো ৰোমেণ্টিক সংটো হ'লে সদায় আমি কান শুনি কিনে আমি কান গাই একটা একদম ফ্ৰেছ ভাৱনা আনি দি থাকি আছে। Some songs never grow old, as we all know, right, my dear friends? Araji, itiya honi buli thaga listeners kan pehla nasha continues to bring back memories of first love to every generation. Honi kina enjoy krubi. Udit Naren aru Satna Sarkama waste. Music this is Chetin aru Lalit. Lyrics Mashru. Honi kina enjoy krubi, my dear friends.

এতিয়াও শুনিব কাল হো না হো ফিল্ম ৰাসনা নিখাম লগা অৱস্থে মিউজিক দিছে শংকৰ ঈশান আৰু দয় লিৰিক্স জাভেদ আখতাৰ সোনালী কামি ইটো গীত কৰি কিনে একটা মানে নিউমাৰাছ অৱাৰ্ডছ পাই থাকি আছে আৰু এইটোই একটা ইমোশনেল ট্ৰেক আমি খান শুনি হ'ব শংকৰ ঈশান আৰু লহি কম্প'জ কৰি লগা মাই ডিয়াৰ ফ্ৰেণ্ডছ এ বিউটিফুল ৰিমাইণ্ডাৰ দ্য এভৰি ডে ইজ প্ৰেচিয়াছ লিভ টুডে উইথ গ্ৰেটিটিউড এণ্ড কাইণ্ডনেছ আমি কাৰণে এইটো গীত শুনি এটা দেই এইটোকে মেছেজ কৰি কিনে শুনি আহ পাওঁ

শুনি থকা সববিলাক প্ৰগ্ৰামটো এইবাৰ দুষ্টা গীত কাৰণে লিখি কিনে পঠাইছে জেনেবটৰ পৰা হেকুট আৰু হেকুটৰ পৰা পচন্দ কৰিছে ইয়াতে কাছামবাদী কোৱা আছে কাছামবাদী নহয় কিনা কাশ্মীৰবাদী হ'ব পাৰে তো কাশ্মীৰবাদী ফিল্মৰ পৰাহে মই বজাবলৈ আছে টাইটল চং লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰ লগা আৱাজতে শুনিবি আৰু এনজয় কৰিবি

কোহিমাৰ পৰা লিখি কিনে পঠাইছে অজয়ে, আৰু তাৰ পৰা বেং বেং ফিল্মত পৰা কোনটো গীত হলিবি বাজাই দিবি কৈছে অজয়ে। যদি আপোনাৰ এতিয়া বি প্ৰগ্ৰেম শুনি আছে কৈলে মানে আপোনাৰ কাৰণে মই বাছি লৈ আছে টাইটল সং বেনি দয়াল আৰু নীতি মোহন লগা আৱাজতে। মই পুৰা বিশ্বাস আছে কি আপোনাৰ যি হলিবি পচন্দ হ'ব কৈ কিনে, তো শুনিবি আৰু এনজয় কৰিবি বেনি দয়াল আৰু নীতি মোহন লগা আৱাজতে ফিল্ম বেং বেং।